0: তাই এতিয়া তেলা ফ্ৰেছ ষ্টাৰ্টিং প্ৰডাক্টটো তাই এইটো মইশ্চাৰাইজাৰ আৰু ক্লিনচাৰি ফ্ৰেছ ষ্টাৰ্ট কৰি আছে পিছি দিদো আৰু ষ্টাইল আলাগ কৰোঁ না নাই নাজানি হ'লে এতিয়া তাক তই দুটা তাই তেলা ফ্ৰেছ ষ্টাৰ্টিং দ এইটোৱে কৰি আছে তাৰপিছত
1: তুই এইটো প্ৰডাক্ট চলাইছো বুলি তো কিনি আছে তেলাৰ ৰিজাল্ট না লুই থাকিয়া মানুহখন বি কৈ থাকিব আপুনি হানিয়ে না তো এইটো প্ৰডাক্ট ওপৰত অলপ ভাল ডিটেইল কৈ দিবি না মানুহখিনি থাকিয়া লিষ্টনাৰ্ছখিনি
0: আচ্ছা ঠিক আছে এইটো প্ৰডাক্ট পিয়'ৰ অৰ্গেনিকে আছে আৰু কেমিকেল ফ্ৰী আছে আৰু এইটো থাৰ্মলজিষ্টে টেষ্ট কৰিলে আছে লেব টেষ্ট কৰা তো এইটো প্ৰডাক্টটো কেমিকেল নাটেলিয়াৰ ওপৰতে এইটো ফাট ফাট একশ্যনটো নলব টাইম অলপ টচ লৈ দিয়নি তাৰ এইটো প্ৰচেছটো ষ্টেপ বাই ষ্টেপ কিনা যা আছে তো ফাৰ্ষ্ট ষ্টাৰ্টিংতে এইটো মহান ক্লেন্সাৰ কিনা আছে আৰু মইশ্চাৰাইজাৰটো ক্লেন্সাৰ পৰা মহান ফাৰ্ষ্ট ফেচ জ্বলাব দোলাই পিছি এইটো অলপ তালোঁ আৰু এইটো বাবলছ কোনোবাটো বাবলছ কেলে নাওলাই এনেই কৈ থাকিব বুলি বাবলছটো এইটোতো ইমান নাই এইটোতো এইটো বাবলছ পিছি দালিয়াতো কেমিকেল কাৰণে আছে এইটো মহানটো এইটো বাবলছটো ফ্ৰী আছে কেমিকেল ফ্ৰী কাৰণে এনেই আছে তো এইটো ইউজ কৰা পিছি দিব মহান এইটো মইশ্চাৰাইজাৰটো এইটো ইউজ কৰোঁ আৰু পাৰিছে বুলি এইটো মৰ্ণিং আৰু নাইট বহুত চলাই ইমান একশ্যন ভাল ভাল ল'ব এইটোতো
1: এইটো ৰিজাল্ট কিমান
0: এনেই মেবি নিজৰ লাষ্ট স্কিন অপৰ্টিভ আছে কোনোবাটো ওৱান উইক দিবই জানি যায় কোনোবাটো টু উইকছ পিছিয়ে জানি যায় কোনোবাটো এনেই থ্ৰী ফ'ৰ ডেজ লাগে মাজৰি স্কিন অপৰ্টিভ এনেই জানি যায় এইটোতো নিজৰ অপৰ্টে আছে এইটোতো
1: তো এতিয়া এইটো প্ৰডাক্টটো খালি আপুনি হেনে চলা আছে না আলা খান দি আছে
0: ন এতিয়া চলাটো ইণ্ডিয়াৰে ফাৰ্ষ্ট মহানি আছে আৰু নাগালেণ্ডৰে ফাৰ্ষ্ট মহানি আছে এইটো ৰাইচ লাডো আৰু এইটোতো ইজি নহয় এইটো মহান মেচিন বাৰু কৰা মেচিনবাৰ তাৰ বালটো চব যায় যায় মেচিন দে হাত ভৰাই মহানো খুন্দি না ইমান টাইম লৈ না কৰি আলা আছে এইটোতো ইজি নহয় এনেই কৰিয়াটো
1: তো এইটো বনা দাম দে এতিয়া আপুনি কোৱা নিচিনা ইজি নহয় কোৱা আছে না তো চেলেঞ্জেছ খান বি থাকিব আপুনি হাত এইটো ষ্টাৰ্ট কৰি দাম দে কোৱা নিচিনা আপুনি লেব খান দি দিছে না চাইণ্টিষ্ট খানৰ এনেয়া প্ৰচেছ থাকিছে তো এইটো ওপৰতে চেলেঞ্জেছ খান ফেচ কৰি ওপৰতে কৈ দিম না এইটো প্ৰডাক্ট বনা দাম দে না
0: এইটো প্ৰডাক্ট বনা দামনে তো মহান চেলেঞ্জেছটো মই ইমান তো তাই নিচিনা ক'লে নাপাৰে এইটোতো হ'লেও মই লাভ মই লাগা চাইড পৰা ক'ব ক'লে তো ইটস দেট লাইক কিনিবি কওঁ মই এইটোতো ক'লে নাপালোঁ ইটছ ডিফিকাল্ট ফৰ মি টু চি এইটোতো ক'লে তো হ'লেও এইটো মহান এইটো লোকেল প্ৰডাক্ট এই দুনীয়া কোৰিয়া ইনিয়া হোৱা ৱালাটো ইজি নহয় ক'লে তো আৰু এইটো বেছি ডেভেলপমেণ্ট এইটো ইণ্ডিয়াৰ ডেভেলপমেণ্ট কৰাটো লাইক বেছি টাইম কিবা আছে কিনিবি কওঁ যিটো মই ক'ব নাপাৰে হ'লেও কিনিবি লাইক ক'ব মইতো ক'ব নাপাৰোঁ তাই নহ'লেতো কেলে মানে তাইৰ পৰাতো বাহিৰৰ মই ফাটাই নাই এনেই ইণ্ডিয়াতে ফাৰ্ষ্ট আছে আৰু নাগালেণ্ডে ফাৰ্ষ্ট আছে তো এনেই মালা প্ৰডাক্টটো যাব না নাই এনেই ট্ৰাই কৰিছে কেলে মানে চাউল লগা ব্ৰেড চাউল কৰা বনাওঁতো বেছি ভাল আছে না যা আছে নামটো হ'লেও হোৱাইট ৰাইচ পৰাতো ব্লেক ৰাইচ লগালে মানুহৰ স্কিন কাৰণে বেছি ভাল আছে এনেই কোৱা আছে আৰু ভাইটামিনটো এইটো হোৱাইট ৰাইচ পৰাতো ব্লেক ৰাইচ আছে তাৰ প্ৰটিন ভাইটামিনটো বেছি আছে ব্লেক ৰাইচ হোৱাইটো বেছি আছে
1: তো এতিয়া এইটো চলি থাকি আছে যোন এতিয়া ইনফ্লুয়েঞ্চাৰ্ছ আপুনি 2025 না তো ইয়াতে আহি না আপুনি এলা ষ্টেপ বাই ষ্টেপ বিউটি ইন না ষ্টল চলি আছে তো কোন সেই বেছি আহিনা কিনি আছে মোৰ তাহান বি আহি আছে মাইকী হান বি আহি আছে না বেছি আহি আছে তো কোন সেই বেছি কিনি আছে আৰু কোন সেই কোৱা আছে এইটো বেছি ভাল আছে
0: এইটো এইটোতো ক'ব ক'লে স্পেচিয়েলি আমাৰ হানি বেছি আহি আছে হয় মাইকীহানি বেছি আহি আছে ক'বলৈ মাইকীহানি মতাৰ মানে মেকআপটোতো বেছি ইণ্টাৰেষ্ট আছে তো মাইকীহানি বেছি ভাল আহি আছে আৰু তাহান কোৱাটো ভাল আছে নেক্সট আৰু নেক্সট টাইম আৰু এনেই এইটো খাটম হৈছিলেতো আৰু পাওঁ না নাই এনেও তো হয় পাব আপুনি হান ইনষ্টা পেজটি চালে তাতে পৰা তো কিনিবলৈ পাৰোঁ ষ্টেপ বাই ষ্টেপ ইনষ্টা পেজটি তো লগন কৰি তাতে তো পাব মানে পাৰিব
1: এনেই আপুনি লগত বেছি জানকাৰী পাইছে আপোনাৰ প্ৰডাক্ট ওপৰে এণ্ড দেন হাও আপোনাৰ চিষ্টাৰ ষ্টাৰ্ট কৰিছ না
0: হয়
1: ভাল আছে দেই জানিবলে চ' মাহানা স্পেচিয়েলি লিচনাৰ্ছ খান না ৱিমেন খান আছে তো আপুনি এনেই আপুনি মেছেজকো দিবলৈ মন আছে তাহানগে চ' মাহানী ৰাহিন আছে
0: আচ্ছা এইটো মহানো মহান লাভাল কাৰণে বি কোৱা নহয় হ'লে ক'ব ক'লেতো পিয়'ৰ অৰ্গেনিক কি কি হ'লে খা লাও হ'লিবি লাগা লাও হ'লিবি কি কি হ'লে পিয়'ৰ অৰ্গেনিক কি ভাল আছে কেমিকেল ফ্ৰী ভাল আছে কেমিকেল কৰাটো হয় ফাৰ্ষ্ট ষ্টাৰ্টিং দামেতো মহান কাৰণেতো ভাল হ'ব খা লাওলি লাগা লাওলি পিছে আছে আছে মহানলা স্কিন হ'লিবি পিতৰ লাও হ'লিবি চবতো আছে আছে বিয়া হৈ যায় পাৰে তাক তো পিয়'ৰ অৰ্গেনিক লাগি চলাই ভাল আছে তো মহানলাটো পিয়'ৰ অৰ্গেনিক আছে লেব টেষ্ট আছে ট্ৰাই কৰি আছে তো আপুনি হান বি মহান এইটো মহান কাৰণে কোৱা নহ'লে আপুনি হান কাৰণে বেনিফিট হ'বলৈ কাৰণে আপুনি আমি পাৰিছিলোঁ ট্ৰাই কৰি চাবি ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু मन इदु डिस्काउंट प्राइस दि यासी तो आजिला ससी तो आमने भी ट्राई कर सबी सो नेक्स्ट टाइम आमने बाला सेले दो इंस्टा पेज ते हिना आमने भी थादेवा लोकिन कोना किनि ओलुई पारे होइ दु दो
1: मुजिन ला कोथा एंड नुक्रिया गे दे आरो स्टेप एक बार हुदि ओदे किनिया चलावा लगे ना क्लेंजर एक बाय तो कुनि
0: अच्छा इदु क्लेंजर दो महंदो लाइक the face of alop dolai di pani bijaina do cleanser do apni lapor kiman bisi dalio komdi apni lapore si to apni ni 2 minutes 3 minutes so ni etan ini apply kura bisi de alop dahan la face and ini apni ni kura kiwi do alop suki jawo to ni suki bisi do ni dolai bi dolai na tawo mosha bisi de moisturizer lakawi aro parishi wale do morning aro night bot cholai man answer the part result chani chawata diese
1: no ile ma ma kyando we spend lots of money to protect it to kinula it to kinula na and this is kwanishna chemical hanmi bishi thagi jae da so I find that itya moi product khan sai dege is very organic ekta dikhi ase aro apni lo de khuniar manu han lo de kinia dikhi awina it's going to be very good chala manu han kanwina aro since apni ge sabi the owner also glowing okay so any word of encouragement apni diuli munja se say there are so many my can be she is na say that they have their own skill come create their business create kiki thagi chai so any word of encouragement apni wala integra listeners my can be could do mon
0: acha theek ase women experience na hoye holi be like mohan parat tak to mahani jori kuro pare mahani jori talent thakya wala re kure ba manula खाली फोकस ना कोई ना महानी पारे तक तो नीचे वाला कुरुवो नीचे वाला पारे ले कुरुवो मनुला न होइना मन मामी को पारे नि मनु को पंछ मामी को पारो इदो नि पारे तक तो महानी जो लगा ओपोडी आइडिया दो महान जानी छले नि जो ही कुरिना कुरे बाल होइने उनी कॉल दे मुनासे
1: तो थैंक यू अमिला टाइम होमोय दिया निंदे थैंक यू सो मच

0: FM 드래그밴 뉴스 뮤직 앤 엔터테인먼트 FM 103 메가헤르츠.
1: Welcome back, listeners. Now I'll be giving you the real-time traffic update as of 4:30 p.m. So starting from Mount Kanata BHQ Junction, that is called the northbound, the status of traffic is moderate. You can take the alternate route, and that is from Old Minister's Hill to Jail Colony. The southbound is light. From BHQ Junction to Mezzer Junction, that is the northbound, the status of traffic is light. And the southbound, the status of traffic is moderate. You can take the alternate route, that is the Lady Miles Road. From DCP to Razu Point, that is the northbound, the status of traffic is light. The southbound as well, the status of traffic is light. From Razu Point to Sunset Point, that is the northbound, the status of traffic is light. And the southbound, the status of traffic is moderate. You can take the alternate route, that is from Sunset Point to NHAK. From High School Junction to Sunset Point, that is the northbound, the status of traffic is light. The southbound as well, the traffic is light. From NHAK to Sunset Point, that is the northbound, the traffic is light. And the southbound as well, the traffic is light.
0: FM Dragon Band
2: 103 MHz.
0: News, music and entertainment.
2: This is FM Dragon Band
0: FM 103 MHz.
3: 이도 아게시베니 고히마 পইলা আজি আমাৰ পজিটিভ প্ৰগ্ৰেম শুনি থাকিবিলাক চবকে আমি খান লগা প্ৰগ্ৰেম দে স্বাগত কৰি আছে। আজি ৰুৰেল কানেক্ট প্ৰগ্ৰেম দে ক'বলৈ থাকিয়া কথাটো চুইল ইৰোশ্যন এণ্ড ইটছ কণ্ট্ৰল, এইটো লগা ওপৰে কোনোবা কথা কৈ দিবলৈ মন আছে। চুইল কনজাৰ্ভেশ্যন, এইটো লগা নিজেদে কাম কৰি যাওঁতো আমি খান চাইলে মানে খালি মাটি হেৰাই যা, এইটো কি কেনেকা পূৰণ কৰিব, নহ'লে বা এইটো কি কেনেকা ভাল কৰি কিনে ৰাখিব, এইটো একলা নহয়। কিন্তু কিছুমান মেজাৰ মাটি নিমিৰে লৈ থাকিয়া আৰু মাটি ডিফেক্ট হৈ কিনে থাকিয়া, নহ'লে বি তাৱাই কিছুমানবিলাক জ্বলাই কিনে মাটিকে জোকম কৰিয়া, এইটো মানে চবটো কাৰেকশ্যন কৰিয়া মানে ভাল কৰিবলৈ ৰাস্তা বিচাৰিয়া, নহ'লে বা ক্ৰপ ৰটেশ্যন কেনেকৈ কৰিব লাগে আৰু ইৰিগেশ্যন আৰু নালা পানী কাৰণ কেনেকৈ ৰাখিব লাগে, এইটো মানে চবটো চুইল কনজাৰ্ভেশ্যন লগা নিজেৰে কৰিবলৈ কাম লাগে, এইটো থাকিব পাৰি আছে। এনেকুৱা চুইল কনজাৰ্ভেশ্যন পৰা কাম কৰাটো হ'লে মাটি একটাৰে কেনেকুৱা প্ৰডাক্টিভিটি বেছি হ'বলৈ দিব, নহ'লে বি মাটি লগা ফাৰ্টিলিটি আৰু মাটি লগা কোৱালিটি এইটো চাই কিনে মাটি একটাৰে কেনেকুৱা প্ৰডাক্টিভিটি কৰি কিনে ভাল বনাব পাৰিব, এইটো লগা মেইনটেনেঞ্চ চব কামটো কৰিবলৈ দৰকাৰ লগা কথা এটা থাকি আছে। আমি কাৰণ চব মানুহে জানি আছে মাটিটো সেই খালি মানুহৰ জীৱন কাৰণে ৰিচোৰ্চ থাকিলে এটা আছে বুলি আমি কাৰণ জানিব পাৰি আছে। তো এইটো নিচিনা মাটি একটা জেগাতে কেনেকুৱা খেতি বাৰী কাম কৰি কিনে যাব লাগে, এইটো চব মাটি কৃষি খেতি কাম কৰা মানুহখন পৰাটো ডিপেণ্ড কৰি কিনে থাকি আছে। মাটি লগা ওপৰে চুইল ইৰোশ্যন কৰিয়া মূল হেৰাই যা, এইটোখন চব চাইলে মানে খেতি কাম কৰা মানুহখন নিমিত্তে দুখ পুঞ্জা আৰু ভাৱনা নাপুঞ্জা একটা থাকি আছে বুলি বুজিব পাৰি আছে। চুইল ইৰোশ্যন কোৱাটো হ'লে খালি আমিখন লগা জেগা একলা দি নহয়, এইটোতো ধুনীয়া পূৰা দে গ্ল'বেল ইছ্যু একটা থাকি আছে। চুইল ইৰোশ্যন হোৱাৰ কাৰণে ইকনমিক ডেভেলপমেণ্ট বেছি লোকচান লগ পায়, নহ'লে বি আমিখন লগা এনভাইৰমেণ্টেল তাতিবি বেয়া পৰা চুই থাকিয়া এইটো ক'ব পাৰি আছে। এতিয়া আমাৰ ষ্টেট নাগালেণ্ডটো আহি কিনে চাইলে মানে আমি কাৰণ জেগাটো উঞ্চা জেগা হিলি এৰিয়াজ খানি থাকি আছে আৰু কোনোবা জেগাটো শ্লপি থাকি আছে, হ'লে বি বেছিভাগ আমি কাৰণ উঞ্চা জেগা পাহাৰী জেগাটোৱে থাকে, এইটো কাৰণে আমি কাৰণ লগা জেগাটো মাটি হাৰিয়া লগা জেগা এনেকুৱা বি ক'ব পাৰি আছে। এতিয়া চাই যা দি হ'লে আমি কাৰণ জেগাটো মাটি হাৰাই যায় এগলা নহয় কিনে কিছুমান মাটি নষ্ট হৈ থাকিয়া লেণ্ডশ্লাইড হৈ কিনে মাটি যাই যা আৰু জেগা জেগাতে পিয়াৰ পৰা মাটি নষ্ট হৈ থাকেতো আমি কাৰণ থাকিব পাৰি আছে। আমাৰ ষ্টেট নাগালেণ্ডটো হ'লে পানীৰ প্ৰকোণ পিছি পাবলৈ পাৰে লগা একটা থাকি আছে, এইটো নিমিত্তে বি আমি কাৰণ মাটি মূল কাণবিলাক হেৰাই যা চুইল ইৰোশ্যন কৰাটো আমি কাৰণ উদায় বি থাকি থাকে। আহি কিনে এতিয়া তিনিটা মাটি হেৰাই যা লগা কিছুমান ৰাস্তাটো চাইলে মানে একটাতো থাকি আছে hawa laga erosion aro dusrado water erosion aro disrado tillage erosion eniga tinda kisuman

ওলে থাকে আকাশ বিলাক কি কি থাকে আছে স্ত্রীও খান বাঁচি কেনে থাকে এইটো সব তো লই কেনা মাটি খালি থাকে সময় দিয়ে বন করে কেনা রাখিছি বলে এইটোর বাবে মাটিকে বাঁচাবলে পারে আর ওপর মাটি পলাই যাবলে থাকে এটুকে বন করে কেনা এটুকে বাঁচাব পারে এটু একটা তারেকা ভাল আছে আর একটা তো ম্যানেজমেন্ট অফ ক্রপ কই থাকে এটা আমি কান খেতে লাগা মাটি দিয়ে কিছুমান শাক সবজিবিল রোপিয়া হইলে কি সময় দিয়ে রোপায় এইটো ভাল পৰা জানগাৰী জানি কেনে থাকি বুলি লাগে এইটো লগা দাৰিকা কৈ আছে ওদাইবি চামৰাৰ সময়তে ব্ৰুকন পানীটো আহি থাকে তো এইটো ব্ৰুকন আহি সময়তে কি লগা ক্ৰপ পৰা মাটিকে বচাব পাৰি আছে এইটো হিচাপ চাই কেনে ক্ৰপবিলাকতো মাটি দি ৰপাইছে বুলি এইটোৰ পৰাবি মাটিকে বচাবলৈ পাৰে লগা কৈ আছে আৰু মেকানিকেল লৈ কেনে কাম কৰিবলৈ পাৰে এখন বি পিছি থাকি আছে কণ্ট্ৰপণ্ডিং আৰু টেৰেচিং পিঞ্চ টেৰেচিং আৰু জেনেৰেল টেৰেচ নহ'লে বি কণ্ট্ৰ ট্ৰেণ্ডিং আমি কাৰণ নিজৰ মাটিকে পলাব নাটিব নিমিত্তে খেতিৰে কাম কৰে এইটো কাৰণ চব তাৰিকাটো লৈ কেনে কাম কৰিছে বোলে মাটি একটা জেগাটো হাৰাবলৈ থাকে এইটোকে বাচাই কেনে থাকিবলৈ পাৰে তাৰিকাবিলাকতো ইয়াতেই জানি আছে

0: ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি লগতে নেক্সট কলাৰ বি থাকি আছে। হেল্ল' হেল্ল'
1: হেল্ল'
0: হেল্ল' হু ইজ কলিং?
1: হেল্ল' নমস্কাৰ
0: নমস্কাৰ
1: নমস্কাৰ, গুড ইভিনিং, শুভ সন্ধ্যা। মই কেমজিৎ চক্ৰৱৰ্তীৰ কথা পাতিছোঁ।
0: অ'কে,
1: অসম ৰাজ্যৰ তিনিচুকীয়া জিলাৰ পৰা।
0: অ'কে, বিমজিৎ চক্ৰৱৰ্তী প্ৰগ্ৰামটো স্বাগত কৰি আছে আৰু
1: ক'ব আপুনি কিমান আছো, বলো আপুনি কি ভাল আছো?
0: ভাল আছো, মই ভাল আছো।
1: আৰু

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, পইলা গীত শুনি কিনে এনজয় কৰি থাকিব বুলি মই পূৰা আশা আছে যে নেক্সট গীত বি শুনিব এণ্ড দ্য নেক্সট ছং কেৰিজ